मौसम कितना मस्ताना है, तू ना जान सकी है कि रास्ता पे कौन भिड़ा सके तुके। और रास्ते पे कोई भिड़ाएंगे तो हो सके कि बात बन जाए। यू आर उजाला रेडियो है, सुनो सोम तेन सरनाम दिस की समाचार, दिल है सरनामी दोस्तों फन सुरीनाम, सोम तेन उजाला रेडियो पर। In een relatie beloven we alles, toch? Konijn, hè, die staat je op hoog, dan beloven we van alles en nog wat. Kunnen niet behouden, hè, kunnen na niet behouden, hè. Sommigen komen hun afspraken na, sommigen weer niet. Maar deer je wel het op jaar mee. Zoontje beloofd krijgen, oké, niet behouden, hè. Die komen ze altijd na, toch? Echt op jaar kunnen willen. Mijne, toen je kabhi kuch kaha tha. Of jo bhi kaha...

ओ मेरे राजा ओ मेरे रानी भी आपने सुने हैं उजाला रेडियो के जरिए पेश किया गया है en ik blijf nog een beetje hangen. Ja, ik vind het leuk vandaag. Wat gezellig hier. Goedemiddag allemaal, welkom op deze zondagmiddag. Mausam bahut hi mastana hai, bahut hi achha hai.

मेरे राजा ओ मेरे रानी भी आपने सुने हैं उजाला रेडियो के जरिए पेश किया गया है en ik blijf nog een beetje hangen. Ja, ik vind het leuk vandaag. Wat gezellig hier. Goedemiddag allemaal, welkom op deze zondagmiddag. Mausam, bahut hi mastana hai, bahut hi achha hai.

तो बहुत ना चाहा तुझे, वाह क्या गाना है सुनने वालों। एंड फॉर द डैम्स इन हियर बेस मेड यू लीव फॉर द अदर है डू नीड सो हार्ड टुगेदर वो एक बात नहीं ऑनसेकर हो जाएगा। Nou ja, voor sommige mannen en vrouwen, ja, kijk, als je één niet wilt, dan gaan we verder. Maar soms vind je iemand heel erg leuk, toch? En dan blijf je daar hangen. You are Ujala Radio, je hebt een Ujala Radio, je hebt een programma. Wij gaan iemand feliciteren.